এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ, 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ৰাজ্যিক বাজেটে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী প্ৰকাশ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত, মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়াৰ সংকল্পৰে গুৱাহাটীত অনুষ্ঠিত ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ

0: ৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহান জনায়। বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি, আদৰ্শ আৰু অৱদানক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে।
1: অহা 10 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ এই চৰকাৰখন হৈছে আৰু দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালৰ প্ৰথমখন বাজেট মই সদনত উত্থাপন কৰিম। গতিকে বিধানসভাৰ মজিয়াত সিদিনাখন বাজেট উত্থাপন কৰিব এইকেইটা দিন কথা বতৰা চলি আছে, বিভিন্ন বিভাগৰ কথা চলি আছে আৰু মই আশা ৰাখিছোঁ যে অসমৰ ৰাইজে নিজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পৰাকৈ আমি এখন বাজেট দিয়াৰ চেষ্টা কৰিম, যাতে ৰাইজে যেনেকৈ আমাক মিত্ৰ দলক 102 আসনত বিজয়ী কৰিছে, গতিকে আমাৰো দায়িত্বটো হ'ব যে কিমান বেছি মানুহক আশা আকাংক্ষাবিলাক পূৰণ কৰিব পাৰোঁ। চেষ্টা থাকিব, বাজেটখন তেনেকুৱাই হ'ব বুলি আশা ৰাখিছোঁ।
0: ইপিনে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰে এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিব।
2: কেঞ্চাৰ ৰোগী বাঢ়া নাই, আমি আৰ্লি ডিটেকশ্যন আৰম্ভ কৰিছো, মাছ স্ক্ৰিনিং কৰিছো। যদি আমি মাছ স্ক্ৰিনিং নকৰিলৈ ধৰাত নপৰিলৈ ষ্টেজ 3 ষ্টেজ 4ত আহিলে হয়, তাৰপিছত আমাৰ হাতত বহুত নাথাকে। আৰু আমি ইণ্টেনচিভ স্ক্ৰিনিং কৰি আছো, 1,24,00,000 মানুহক স্ক্ৰিনিং কৰাৰ প্ৰগ্ৰাম আছে, তাৰ ভিতৰত প্ৰায় 47 লাখ ইতিমধ্যে স্ক্ৰিনিং হ'ল আৰু ইয়াৰ জৰিয়তে আমি 981 জন কেঞ্চাৰ ৰোগী চিনাক্ত কৰিব পাৰিলো। কেঞ্চাৰৰ অতি আধুনিক এক থেৰাপি ওলাইছে, থেৰাপিৰ নাম হ'ল প্ৰটন থেৰাপি। অসম চৰকাৰে প্ৰটন থেৰাপিৰ ফেচিলিটি গুৱাহাটীত দিয়াৰ কাৰণে নিবিদা দিছে আৰু মই ভাবোঁ যে কিছু সপ্তাহৰ ভিতৰতে আমি প্ৰটন মেচিন ফাইনেল কৰিব পাৰিম।
0: কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিকছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ

0: সরবরাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে আৰু মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
1: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায় সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, তেওঁলোকৰ নৰ্মেল ৱেতে চলাচল কৰিব। কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায় তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখন ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, এটি এজ অব দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। 200 মিটাৰমান ৰাস্তাত দুই ট্ৰেকত গাড়ী চলিব। অলৰেডি ডি চি ছাৰে ক'লে আপোনালোকক যে সেইখিনি কাম যাতে কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো ধৰণৰ ৰোড ছেফটি বা পাব্লিক ছেফটি যদি হেম্পাৰ নহয় তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেত দুখন গাড়ী ভাগ হৈ থাকে।
0: এই সংবাদমেলতে নীতি নিয়ম উলংঘা কৰা মহানগৰীত চলাচল কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আজি উপজা দিন। শিৱসাগৰৰ আমগুৰিত 1927 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীখনৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচনীৰো তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। মহাৰথী উপন্যাসৰ জৰিয়তে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা, এদিন, উত্তৰকাল, সূৰ্যস্নান, মেঘমল্লাৰ, মন্দাক্ৰান্ত আদি উল্লেখযোগ্য উপন্যাস। কেইবাখনো গল্প সংকলন আৰু ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া অসম সাহিত্য সভাৰ সাজু অধিৱেশনৰ সভাপতি আছিল। 2006 চনৰ 8 আগষ্টত এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু হয়। ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুটআউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পাছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

0: কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্ত দুয়োটা দলে 0-0 গলত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাক ইজিপ্তক 3-2 গলত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 89 মিনিটত প্ৰথমটো গল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে সদনত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। শাসক আৰু বিৰোধী উভয়ে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত একমত হৈ ঐক্যবদ্ধ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যত বাধা দিয়াৰ বাবে অসমৰ বনৰক্ষীৰ এটা দলক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই প্ৰায় 16 গুলীচালনা কৰে। অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও বিহালীত বনজ সম্পদ ধ্বংসত বাধা দিয়াত আক্ৰমণ শিৰোনামেৰে একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৰ্তমানৰ মন্ত্ৰীসভাৰ সাল সলনি আৰু নতুন পদোন্নতিৰ পিছত দেশৰ উপ প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে। অৱশ্যে শাসকীয় দল বা চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত পৰ্তুগালৰ কিংবদন্তী খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱেও বিশ্বকাপক বিদায় জনাইছে। স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পাছত 41 খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ষষ্ঠ তথা অন্তিমখন বিশ্বকাপ খেলা বুলি স্পষ্ট কৰি দিয়ে। আমাৰ অসম কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। অৰ্ধশতাধিক মিয়াদুকলা মথাউৰিয়ে উত্তৰ অসমলৈ বিপদ মাতিছে। ৰঙানদী সোৱণশিৰি নদীবান্ধে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ এটা বাতৰি পৰিৱেশন কৰিছে। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ বৈঠকৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মঞ্জিৎ। তেজপুৰৰ প্ৰবীণ চিকিৎসক 1947 চনৰ 3 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেটছৰ ছাত্ৰ ডাঃ কামাখ্যা প্ৰসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 99 বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে 1962 চনত চীনা যুদ্ধৰ সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হৈ থকাৰ সময়ত ভাৰত চীন সীমান্তলৈ গৈ আহত জোৱানসকলক চিকিৎসা প্ৰদানত বলিষ্ঠ ভূমিকা লৈছিল। আকাশবাণীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ পিতৃ ডাঃ চক্ৰৱৰ্তীৰ অন্ত্যেষ্টিক্ৰিয়া আজি নতুন দিল্লীৰ প্ৰগতি বিহাৰ লোধি ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। দিনৰ 11 বজাত পুনৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়াণ্টোৰ সৈতে যোগ্যাকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি সদনত অসম চুক্তি ৰূপায়ণ, আন্তঃৰাজ্যিক সীমা সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজিৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী অনুসূচিত

জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা বাণিজ্যিক বাধাসমূহ দূৰ কৰাৰ লক্ষ্যৰে আজি বাংলাদেশৰ উচ্চায়ুক্ত এম ৰিয়াজ হামিদুল্লাই শিলচৰ ভ্ৰমণ কৰে। শ্ৰীভূমি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা প্ৰায় 1 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। যোৰহাট জিলাৰ চিনামৰা চাহবাগিচাৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 5:15 শুনিবলৈ পাব।

লপোৱানা পোৱানা লিতুম আকাশবাণী দি গুৱাহাটী পেনকাপা চেটাক কাৰ্বি আংডেং আৰ্জুলং ইংলো লাকে আকাশবাণী ডিফু নালে তুম জামে কাৰ্জুলং লাকে এফ এম বেনালং পেন মেঘাৰ্চ ফাৰৈ চিৰাত বৰ চিৰ কেপ নিউজ অন এয়াৰ এপ না পেনটে ৰেচ এপ লং পেনটা নালে তুম জামে আৰ্জুলং ইজি নন পৰফাই ফ্লি ৰামিনী থংকেপ ফ্লেং ইংলো লাচে দামথুইগল নাং ডিমাচা লিৰমিয়ালুন আংডেং কেচেংচি আলুন আৰ্জুইকা হাম পলা খেৰচা কিলুন লাবাংচু আলুন।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাৰে সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অবৈধ দখল সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী শ্ৰীবৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত

0: ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি জানিবলৈ দিয়ে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ'ব। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে মুঠ 67টা পৰামৰ্শ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল। এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলিও প্ৰকাশ কৰে। ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰি বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁওপ্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,2,240 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত কমেও 8,00,000 কৃষকৰ পঞ্জীয়নকে ধৰি অহা 5 বছৰত প্ৰায় 40,00,000 কৃষকক পঞ্জীয়ন তথা কৃষক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000 এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহত

0: একে টার্গেট করেছো 7 লাখ 8 লাখ পাও নাকি, তার পাছত আমি বন্ধ নকরো, পূর্ণ গতিত চলি থাকিব।
1: ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ DCB ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে।

0: স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বিন্নেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত উদ্যমিতা বিকাশ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক কমল কুমাৰ ব্ৰহ্ম আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান কিশোৰ গুপ্তা উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলক এই প্ৰশিক্ষণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উদ্যমিতা সম্পৰ্কীয় দক্ষতা আহৰণ কৰিবলৈ আৰু স্বনিয়োজনৰ জৰিয়তে বহনক্ষম জীৱন ধাৰণৰ সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। শ্ৰোতাসকলে, সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নৈৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ কাৰণে ছইল টেষ্ট, যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে।
1: প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলায়ুক্ত অনামিকা তিৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গ্ৰাম্য জীৱিকা বৃদ্ধি, নিয়োগ নিশ্চিত বৃদ্ধি আৰু বিকশিত অসম গঢ়াৰ লগতে এই আঁচনিখন সুচাৰুৰূপে বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত জিলায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
0: ধন্যবাদ পুলক। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাও ফংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কোৰ্ছ আৰু জাতিংগাৰ দৰে পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠান

আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰি তোলা হ'ব বুলি আশা কৰা হৈছে। আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকল যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত বুজ ল'বলৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হয়। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ সবিশেষ পৰ্যালোচনা কৰে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ 423গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত অসমৰ অভ্ৰজ্যোতি নাথ, ধ্ৰুপদ কাশ্যপ আৰু তন্ময় ৰাজবংশীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ নিশা 1:30 বজাত বোষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পাৰাগুৱেক আৰু মৰক্কোৱে কানাডাক পৰাস্ত কৰিছিল। আন তিনিখন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়াম, নৰৱে ইংলেণ্ড আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।